নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 17 দিন, 1948 শকাব্দৰ শাওন মাহৰ 12 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 3 তাৰিখ। এতিয়া সময় পুৱা 5:33 40 ছেকেণ্ড হৈ গৈছে। সমশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টছ আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টছত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজিৰ এই অনুষ্ঠানৰ অধিৱেশনৰ দায়িত্বত আছে ডিউটি ৰুমত চৰণদীপ ঠাকুৰীয়া, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, পপিচন্দ আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু বিজিৎ শৰ্মা, আৰু ষ্টুডিঅত মই সংগীতা দাস। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, নিবেদন কৰিছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

ইমান পৰি শ্ৰোতাসকলে বন্দনা অনুষ্ঠানত প্ৰীতিদেকাৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, লক্ষণ দাস আৰু সংগীবৃন্দৰ কণ্ঠত নাম, আদিত্যনাথ আৰু সংগীবৃন্দৰ কণ্ঠত চিয়াগীত, স্বৰ্ণলতা মালাকাৰৰ কণ্ঠত লোকগীত আৰু প্ৰণতি বৰুৱাৰ কণ্ঠত মীৰাভজন শুনিলে।

প্ৰথমে শুনক আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ সম্পৰ্কে। আজি পুৱা 6:15 জিতেন বসুমতাৰীৰ কণ্ঠৰ ভজন শুনিবলৈ পাব। 6:20 নাৰায়ণ কলিতাৰ কণ্ঠৰ লোকগীত। 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মাধুবান। 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান। 7:50 নিয়োগ বাতৰি। 9:15 চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ।

আমাৰ দ্বিতীয় অধিৱেশনৰ দিনৰ 11:30 বজাৰ গীতিমালিকাৰ গীতৰ অনুষ্ঠানৰ শিল্পী শান্তা উজী, প্ৰতুল গোস্বামী, ৰিজুৱানা চুলতানা আহমেদ, বিনোদ শৰ্মা ভৰদ্বাজ আৰু জ্যোতিকা চৌধুৰী। দিনৰ 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত আজ কা গীত, সংগীত মাধুৰী গীতমালা, ৱতন কি তৰানে আৰু চয়নিকা। বিয়লি 3 বজাৰ পৰা আকাশবাণীৰ ৰেইনবোৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:10 যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান অসমীয়া কথিকা, ধ্ৰুৱজ্যোতি দাসৰ বাঁহীবাদন, যুৱ আবৃত্তিৰ অনুষ্ঠান আৰু যুৱ সাহিত্যৰ অনুষ্ঠান। নিশা 8:15 টুডে ইন পাৰ্লিয়ামেণ্ট, 8:30 ভজনৰ অনুষ্ঠান, 9:30 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু আৰু নিশা 10:00 কুৱেশ্যন আৱাৰ ইন পাৰ্লিয়ামেণ্ট।

এইবাৰ শুনক আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ সম্পৰ্কে। আজি নিশা 9:30 বজাত এখনি নাটক কুকুৰ নেচিয়া মানুহ, ৰচনা অৰুণ শৰ্মাৰ, প্ৰযোজনা নীল চক্ৰৱৰ্তীৰ। পুৱা 7:15 বজাত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 বজাত মোৰ সংগীত যাত্ৰাৰ অতিথি বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা 9:20 বজাত চিত্ৰগীত, 10 বজাত হাতে পাতে সুৰৰ আৱেশ, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 11:05 বজাত পৰাগমালা লাইভ। ১১:৩০ বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ্য ৰূপালী পৰ্দাৰ সোণালী যাত্ৰা, আগবঢ়াব কস্তুৰিমা দাস আৰু ত্ৰিদিশা বৰাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:30 বজাত সুৰৰ কৰণী, সন্ধিয়া 7:20 বজাত আকৌ শুনোৱা হওক। সন্ধিয়া 7:35 বজাত পূবালীৰ সুৰ, নিশা 9:00 বজাত চিত্ৰগীত, পুৱা আৰু সন্ধিয়া 7:00 বজাত নিয়োগ বাতৰি। অনুষ্ঠান পৰিস্থিতি ইমানেই।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত। এতিয়া আগবঢ়াইছো জিতেন বসুমতাৰীৰ কণ্ঠত ভজন।

ইমানপৰে শ্ৰোতাসকলে জিতেন বসুমতাৰীৰ কণ্ঠত ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নাৰায়ণ কলিতাৰ কণ্ঠত লোকগীত।

ইমানপৰে শ্ৰোতাসকলে নাৰায়ণ কলিতাৰ কণ্ঠত দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ।

1035 কিলোহার্টজ আৰু ডিআৰএম ফ্ৰিকুৱেন্সি 1026 কিলোহার্টজত। আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীত অনুষ্ঠান মাধৱান। অনুষ্ঠানৰ প্ৰথমে শুনা পত্থৰ কে সনম এই ছবিখনৰ পৰা মহম্মদ ৰফি কণ্ঠৰ এটি গীত। গীতৰ কথা মাজৰুহৰ, সংগীত লক্ষ্মীকান্ত পিয়াৰীলালৰ।

অনুষ্ঠানত এইবাৰ শুনক হম কিছিছে কম হে এই ছবিখনৰ পৰা আশা ভোঁসলে কিশোৰ কুমাৰ আৰু সংগীবৃন্দ কণ্ঠৰ এটি গীত গীতৰ কথা মাজৰুহৰ।

শ্ৰোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 বিটাৰত।

পাকিজা ছবিখনৰ পৰা এইবাৰ শুনক লতা মঙ্গেশকাৰৰ কণ্ঠ এটি গীত। সংগীত গোলাম মহম্মদৰ।

0: 10, 9, 8, 7.
1: অনুষ্ঠানত এইবাৰ শুনক হাম আপকে হ্যায় কন এই ছবিখনৰ পৰা লতা মঙ্গেশকৰ আৰু এছ পি বালাসুব্রমণিয়ামৰ কণ্ঠৰে গীত, সংগীত ৰাম লক্ষ্মণৰ।

শ্রোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। সাজন ছবিত এইবাৰীয়া কুমাৰ চানু আৰু আলকা য়াগ্নিক, গীতৰ কথা সমীৰৰ, সংগীত নাদিম শ্ৰৱণৰ।

প্ৰিয় শ্ৰোতা, মধুবন অনুষ্ঠানৰ শেষত সেয়া আছিল চিলচিলা ছবিত লতা মংগেশকাৰ আৰু অমিতাভ বচ্চন। গীতৰ কথা জাভেদ আখতাৰৰ, সংগীত শিৱ হৰিৰ। আৰু এই গীতটিৰে সামৰিছো আজিৰ মধুবন অনুষ্ঠানটি।

0: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

0: 9টা ব্ৰঞ্জসহ মুঠ 39টা পদক জয়েৰে ভাৰত চতুৰ্থ স্থানত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচামুক্ত যুৱ অভিযান কালি আৰম্ভ কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ 28,000টা স্থানৰ পৰা 1 কোটিতকৈও অধিক যুৱক যুৱতীয়ে এই কাৰ্যসূচীত ভাগ লয়। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই যুৱক যুৱতীসকলক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে যুৱ জনসংখ্যাক ভাৰতৰ অমৃত প্ৰজন্ম বুলি উল্লেখ কৰি কয় যে তেওঁলোকৰ শক্তি, কল্পনা আৰু দক্ষতাই 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্তিৰ দিশে দেশক আগুৱাই লৈ যাব।
1: विकसित भारत संकल्प अभियान के लिए नशा मुक्त युवा, इस मूवमेंट का नाम ही इसके संकल्प को स्पष्ट करता है। क्योंकि आज जब देश ने विकसित भारत का लक्ष्य तय किया है तो इसके लिए आवश्यक है देश का युवा तन से स्वस्थ हो, मन से स्वस्थ हो, आत्मविश्वास से भरपूर हो और ड्रग्स जैसी घातक आदत से हमेशा हमेशा दूर हो। यही इस अभियान का उद्देश्य है।
0: যুৱ প্ৰজন্মই মাদক দ্ৰব্যৰ পৰা আঁতৰত থাকি সুস্থ জীৱনশৈলী আঁকোৱালি লোৱা উচিত বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে নিচা মুক্তিৰ বাবে কালিৰে পৰা 100 সপ্তাহজোৰা ৰাষ্ট্ৰব্যাপী জন অংশগ্ৰহণ অভিযান আৰম্ভ হৈছে। জনসাধাৰণৰ অংশগ্ৰহণেৰে এখন নিচামুক্ত সমাজ গঢ়ি তোলাৰ বাবে উদগনি যোগোৱাৰ উদ্দেশ্যে এই অভিযানৰ অধীনত প্ৰতি দেওবাৰে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে নিচাযুক্ত দ্ৰব্যৰ আসক্তিয়ে জনসাধাৰণক নিজৰ লক্ষ্যৰ পৰা বিচলিত কৰে আৰু সপোন পূৰণত বাধাৰ সৃষ্টি কৰে। যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ বিভীষিকাৰ পৰা সুৰক্ষিত ৰখাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যুৱক যুৱতীসকলে এই আসক্তিৰ ভয়াৱহতা অনুধাৱন কৰা উচিত। তেওঁ লগতে নিচাযুক্ত দ্ৰব্যৰ আসক্তিয়ে কৰ্মজীৱন নষ্ট কৰে, সাংসাৰিক জীৱন ব্যাহত কৰে আৰু ভৱিষ্যৎ ধবংস কৰে বুলি মন্তব্য কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ওড়িশালৈ যাব। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিয়ে গঞ্জাম জিলাৰ কটক, ভুৱনেশ্বৰ, ব্ৰহ্মপুৰ আৰু তপ্তপানীত এলানি শৈক্ষিক, সাংস্কৃতিক আৰু চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি কটকৰ জগতগুৰু কৃপালু বিশ্ববিদ্যালয় উদ্বোধন কৰিব। কাইলৈ শ্ৰীমতী মুৰ্মুৱে অন্যান্য চৰকাৰী কাৰ্যসূচীত অংশ লোৱাৰ পূৰ্বে দক্ষিণ ওড়িশাৰ মা কান্ধনী দেৱীৰ মন্দিৰত পূজা অৰ্চনা আগবঢ়াব। ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। ভুৱনেশ্বৰ আৰু কটকত আৰক্ষীৰ 40টা বাহিনী নিয়োগ কৰাৰ লগতে যান বাহন ব্যৱস্থা, নিৰীক্ষণ আৰু অন্যান্য সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়সমূহৰ মুৰববীসকলৰ দুদিনীয়া বৈঠক আজি আৰম্ভ হ'ব। ভাৰতৰ অধ্যক্ষতাত হ'বলগীয়া এই বৈঠকত সহযোগিতা আৰু স্থায়িত্ব, উদ্ভাৱন তথা স্থিতিস্থাপকতাৰ বাবে নিৰ্মাণ বিষয়বস্তুক সামৰি আলোচনা অনুষ্ঠিত হ'ব। ব্ৰাজিল, ৰাছিয়া, চীন, দক্ষিণ আফ্ৰিকা, ইজিপ্ত, ইথিঅপিয়া, ইণ্ডোনেছিয়া, ইৰাণ আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ব্ৰিক্ছ যুটীয়া পাৰিসাংখ্যিক উন্নয়ন, পৰিসাংখ্যিক ব্যৱস্থাত উদ্ভাৱন আৰু উৎকৃষ্ট নীতি তথা বিনিময়ৰ জৰিয়তে পৰিসংখ্যাৰ বিভিন্ন শিতানত সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে এই বৈঠকৰ আয়োজন কৰা হৈছে। অসমত 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা কালি আৰম্ভ হৈছে। জনসাধাৰণে sensus.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰি পৰিয়ালৰ লগতে অন্যান্য তথ্যসমূহ দাখিল কৰিব পাৰিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া আৰু ইংৰাজীকে ধৰি অন্যান্য 14টা ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। এই স্বগণনা প্ৰক্ৰিয়াৰ 16 আগষ্টত সামৰণি পৰিব। ইয়াৰ পাছত 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে প্ৰতিটো বাসগৃহলৈ গৈ স্বগণনাৰ তথ্যসমূহ পৰীক্ষা কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু ধেমাজি জিলাৰ 335খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত 1,36,203 জন লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,422 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 85 হৈছেগৈ। কালি শিৱসাগৰত 3টা মৃতদেহ উদ্ধাৰ কৰা হয়। জিলাখনত এতিয়াও 2জন লোকৰ সন্ধান।

0: পোৱা হোৱা নাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড় জিলাৰ চাবুৱা আৰু লাহোৱাল সমষ্টিৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে বিভিন্ন পৰ্যায়ত কাম কৰি আছে। এই ক্ষেত্ৰত আই আই টিৰ অধ্যাপক বিশেষজ্ঞৰ সৈতে আলোচনা কৰি পৰিকল্পনা যুগুত কৰা হ'ব বুলি তেওঁ কয়। খহনীয়া ৰোধৰ বাবে ইতিমধ্যে 90 কোটি টকাৰ এখন আঁচনি যুগুত কৰা হৈছে বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। উজনি অসমত হোৱা বান পৰিস্থিতিৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি মন্তব্য কৰি ডঃ শৰ্মাই কয় যে শেহতীয়া বানত শিৱসাগৰ আৰু চৰাইদেউ জিলা সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে আৰু বান প্ৰভাৱিত লোকসকলৰ বাবে চৰকাৰে ব্যৱস্থা লৈছে। ওড়িশাত মহানদীৰ বাঢ়নী পানীয়ে কেইবাখনো জিলা বুৰাই পেলোৱাৰ পাছত বৰ্তমান বান পৰিস্থিতি কিছু উন্নত হৈছে। অৱশ্যে সৰ্বাধিক ক্ষতিগ্ৰস্ত বালাছোৰ, ভদ্ৰাক আৰু জাজপুৰত পৰিস্থিতি জটিল হৈ আছে। এই জিলাসমূহত খোৱা পানীৰ সমস্যা বৃদ্ধি পোৱাৰ লগতে বাসগৃহ আৰু বিস্তৰ কৃষিভূমি বানত বুৰ যোৱাৰ ফলত সমস্যাই দেখা দিছে। ইপিনে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 5 আগষ্ট পৰ্যন্ত ৰাজ্যখনৰ বিভিন্ন অংশত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত অহা 3 দিনলৈ বেছিভাগ জিলাতে য়েল্ল এলার্ট জারি করা হয়েছে। বিহাৰ, গুজৰাট আৰু মধ্যপ্ৰদেশ বিধানসভাৰ 3টা সমষ্টিৰ বাবে অনুষ্ঠিত উপ নিৰ্বাচনৰ আজি হ'বলগীয়া ভোটগণনা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যোৱা 30 জুলাইত বিহাৰৰ বাংকীপুৰ, গুজৰাটৰ মঞ্জলপুৰ আৰু মধ্যপ্ৰদেশৰ দাতিয়া সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল। পুৱা 8 বজাৰ পৰা ভোটগণনা আৰম্ভ হ'ব। ডাক বেলটসমূহ প্ৰথমে গণনা কৰাৰ পাছত ইভিএমসমূহৰ ভোটগণনা কৰা হ'ব। পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশত এটা শান্তি সমদল উলিওৱাৰ সময়ত কালি আৰক্ষী থানাত হোৱা এটা আত্মঘাতী আক্ৰমণত 5 জন নিৰাপত্তাৰক্ষীকে ধৰি 14 জন লোকৰ মৃত্যু হয়। এই আক্ৰমণত 12 জনতকৈও অধিক লোক আঘাতপ্ৰাপ্ত হয়। শান্তি সমদলটো স্বাত জিলাৰ কাবাল চহৰৰ আৰক্ষী থানাৰ সমীপত উপস্থিত হোৱাৰ সময়তে বিস্ফোৰণ সংঘটিত হয়। কোনো গোটে এতিয়ালৈকে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। স্থানীয় জনজাতীয় পৰিষদ স্বাত অমন জিগ্ৰাই অঞ্চলটোত শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ দাবীৰে প্লে কাৰ্ড আৰু শ্লোগান দি এই সমদলৰ আয়োজন কৰিছিল। 22 সংখ্যক কমনৱেলথ টেবুল টেনিছ প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান কালি নতুন দিল্লীত অনুষ্ঠিত হয়। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই প্ৰতিযোগীসকলক পদকসমূহ প্ৰদান কৰি তেওঁলোকৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দিল্লী চৰকাৰে ৰাষ্ট্ৰীয় ৰাজধানীত এই সন্মানীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা সফলতাৰে আয়োজন কৰাটো অতি গৌৰৱৰ বিষয়। 25খন কমনৱেলথ ৰাষ্ট্ৰই অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ সফল আয়োজনে ভাৰতে বিশ্বমানৰ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পৰাটোকে সূচায় বুলি তেওঁ কয়। শ্ৰীমতী গুপ্তাই এই প্ৰতিযোগিতাক উৎকৃষ্ট ক্ৰীড়া প্ৰদৰ্শন, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সাংস্কৃতিক বিনিময়ৰ মহোৎসৱ বুলিও উল্লেখ কৰে। 11 দিন বিভিন্ন শিতানত তুমুল প্ৰতিদ্বন্দ্বিতাৰ পাছত গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছৰ কালি সামৰণি পৰে। চাৰ্লছ তৃতীয়ক প্ৰতিনিধিত্ব কৰা প্ৰিন্স এডৱাৰ্ড ডিউক অব এডিনবাৰ্গে আনুষ্ঠানিকভাৱে এই প্ৰতিযোগিতাৰ অন্ত পৰা বুলি ঘোষণা কৰে। প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত ভাৰতক পতাকা আৰু বেতন অৰ্পণ কৰা হয়। উল্লেখযোগ্য যে 2030 চনৰ কমনৱেলথ গেমছ আহমেদাবাদত অনুষ্ঠিত হ'ব। স্কটলেণ্ডৰ বিষয়াই কমনৱেলথ গেমছৰ পতাকা আৰু বেতন ভাৰতীয় প্ৰতিনিধি, অলিম্পিকৰ স্বৰ্ণ পদক বিজেতা নীৰজ চোপ্ৰা, ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি পি টি উষা আৰু গুজৰাটৰ উপ মুখ্যমন্ত্ৰী হৰ্ষ সাংভিৰ হাতত অৰ্পণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ পৰা আঁতৰত থাকি সুস্থ জীৱনশৈলী আঁকোৱালি ল'বলৈ আহান জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু 3-দিনীয়া ভ্ৰমণসূচীৰে আজি ওড়িশালৈ যাব। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়সমূহৰ মুৰববীসকলৰ 2-দিনীয়া বৈঠক আজি আৰম্ভ হ'ব। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। পুলক বেনাৰ্জী কণ্ঠৰ এটি গীতৰ কথা দিলীপ বৰাৰ।

শ্রোতাসকলে আধুনিকীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক চাৰুগোহাঁইৰ কণ্ঠৰ এটি গীত।

শ্রোতাসকলে আধুনিকীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক জিতুল সোণোৱালৰ কণ্ঠ ইতি গীত, গীতৰ কথা বিজয় তোৱাৰাৰ।

শ্ৰোতাসকলে আধুনিকীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক সংঘমিত্ৰা ভৰালীৰ কণ্ঠ ইতি গীত, গীতৰ কথা তৰুণ শৰ্মাৰ।

আধুনিক গীতৰ অনুষ্ঠানৰ শেষত সেয়া আছিল সংঘমিত্ৰ ভঁৰালী, গীতৰ কথা তৰুণ শৰ্মাৰ। আধুনিক গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 290.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। আসাম পাৱাৰ জেনেৰেচন কৰ্পৰেচন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে আঞ্চলিক বাতৰি আঠ বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও পাঁচখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু ধেমাজি জিলাৰ 335খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত 1,36,203 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,422 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 85 হৈছেগৈ। বান পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে চাৰিদিনীয়া ভ্ৰমণসূচীৰে উজনি অসমলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

0: আজি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ পৰা বানত ক্ষতিগ্ৰস্ত 75,000 পৰিয়ালৰ বাবে আৰ্থিক সাহায্য প্ৰথম কিস্তি হিচাপে 15,000 টকা মুকলি কৰিব। পৰৱৰ্তী সময়ত এই পৰিয়ালসমূহক 10,000 টকাৰ দ্বিতীয়টো কিস্তি প্ৰদান কৰা হ'ব। আজিৰ অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকিব। ৰাজ্য চৰকাৰে অহা 9 আগষ্টৰ পৰা বানত ক্ষয় ক্ষতিৰ সম্পূৰ্ণ জৰীপ চলাব। জৰীপ সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ সংস্থাপনৰ বাবে পৰৱৰ্তী আৰ্থিক সাহায্য মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি ডিব্ৰুগড় জিলাৰ চাবুৱা আৰু লাহোৱাল সমষ্টিৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি ব্ৰহ্মপুত্ৰ খহনীয়া পৰিদৰ্শন কৰে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে বিভিন্ন পৰ্যায়ত কাম কৰি আছে। এই ক্ষেত্ৰত IIT অধ্যাপক বিশেষজ্ঞসকলৰ সৈতেও আলোচনা কৰি পৰিকল্পনা যুগুত কৰা হ'ব বুলি তেওঁ কয়। খহনীয়াৰ উদ্ধাৰৰ বাবে ইতিমধ্যে 90 কোটি টকাৰ এখন আঁচনি যুগুত কৰা হৈছে বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে।
1: চাবুৱা সমষ্টিত বিশেষকৈ আমাৰ উৰা বিঞ্জান, ৰমৰীয়া বা আমাৰ বালিজান, এই গোটেই ছেক্টৰটোত যিখিনি গৰা খহনীয়াৰ সমস্যা হৈ আছে তাক মই আজি পৰ্যবেক্ষণ কৰিলো। ডিপাৰ্টমেণ্টে স্তৰে স্তৰে কিছু কাম কৰি গৈ আছে, কিন্তু সামগ্ৰিকভাৱে গোটেই কামখিনি নহ'লে কৰবাত নহয় কৰবাত ক্ষতি কৰি থাকিব। দুই এদিনতে মই গুৱাহাটীত IIT প্ৰফেচাৰসকলক লৈ মিটিং এখনো কৰিম আৰু কেনেকে এই জেগাখিনি আমি প্ৰটেকশ্যন কৰিব পাৰোঁ তাৰ বাবে আমি চেষ্টা চলাম। ইতিমধ্যে ডিপাৰ্টমেণ্টে প্ৰায় 90 কোটি টকাৰ এখন আঁচনি প্ৰস্তুত কৰিছে। মই চাওঁ ক'ৰ পৰা কেনেকৈ সেই পুঁজিখিনি আমি দিব পাৰোঁ আৰু এইবাৰ যাতে যিটো পৰিস্থিতি হৈছে সেইটো
0: উজনি অসমত হোৱা বান পৰিস্থিতিৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। ৰাজ্যৰ বান বিধ্বস্ত অঞ্চলসমূহৰ শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা সমস্যাকে ধৰি তেওঁলোকৰ শৈক্ষিক জীৱন বাধাগ্ৰস্ত নোহোৱাটো সুনিশ্চিত কৰাৰ হকে বিভিন্ন বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে কালি ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন নিগমৰ কাৰ্যালয়ত এখন পৰ্যালোচনামূলক বৈঠক অনুষ্ঠিত হয়। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা সদৰি কৰি কয় যে ৰাজ্যৰ বান প্ৰভাৱিত জিলাসমূহৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ বাবে অতিৰিক্ত কিতাপ পত্ৰ শীঘ্ৰেই ছপা কৰি উলিওৱাৰ ব্যৱস্থা কৰা হৈছে। বান প্ৰভাৱিত অঞ্চলৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক জীৱনত কোনো বাধা আহি নপৰাটো সুনিশ্চিত কৰাত চৰকাৰে অগ্ৰাধিকাৰ দিয়া বুলি তেওঁ প্ৰকাশ কৰে। অসমত 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা কালি আৰম্ভ হৈছে। জনসাধাৰণে SE.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰি পৰিয়ালৰ লগতে অন্যান্য তথ্যসমূহ দাখিল কৰিব পাৰিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া আৰু ইংৰাজীকে ধৰি অন্যান্য 14টা ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। এই স্বগণনা প্ৰক্ৰিয়াৰ অহা 16 আগষ্টত সামৰণি পৰিব। ইয়াৰ পাছত 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে প্ৰতিটো বাসগৃহলৈ গৈ স্বগণনাৰ তথ্যসমূহ পৰীক্ষা কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাসৰ উদ্যোগত সমষ্টিটোৰ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলৰ শৈক্ষিক উত্তৰণৰ লক্ষ্যৰে আয়োজন কৰা দীক্ষা শীৰ্ষক কাৰ্যসূচী কালি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰে। ডাঃ পেগুৱে এই কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যুৱক যুৱতীসকলক প্ৰস্তুত কৰি তোলা হ'ব বুলি উল্লেখ কৰে। তেওঁ লগতে ইয়াৰ জৰিয়তে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাকে ধৰি অন্যান্য চৰকাৰী চাকৰিৰ বাবেও অনলাইন মাধ্যমৰ জৰিয়তে যুৱক যুৱতীসকলক প্ৰস্তুত কৰি তোলা হ'ব বুলি প্ৰকাশ কৰে। আজিৰে পৰা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 2026-27 বৰ্ষৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। ডিফুৰ ছেছন হলত পুৱা 10 বজাত আৰম্ভ হ'বলগীয়া এই বাজেট অধিৱেশনৰ অধ্যক্ষতা কৰিব ৰাজু টিছোৱে। যোৰহাটত কালি অনুষ্ঠিত এখন গণ অভিৱৰ্তনত বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাৰ দাবী জনোৱা হয়। সন্মিলিত নাগৰিক মঞ্চ যোৰহাটৰ আহ্বানত জিলাখনৰ জাতীয় ভৱনত অনুষ্ঠিত গণ অভিৱৰ্তনত বানত মৃতকসকলৰ বাবে 10 লাখ আৰু জীৱন জীৱিকা ধবংস হোৱা লোকসকলৰ পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰা হয়। থাইলেণ্ডত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় নৱম হিৰোজ টাইকোৱাণ্ডো প্ৰতিযোগিতাত ডিব্ৰুগড়ৰ বৰবৰুৱাৰ ধৰ্ণিষ্ঠা নেওগে 55 কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত।
2: গৰমিয়া শুৰু হৈ আৰু 7,000 ৰূপে কা বিজলী বিল ভি আনে লগা। ৱাইফ কব সে বোল ৰহী হে সোলাৰ পেনল লগৱানে কে লিয়ে, বোলতি হে সৰকাৰ সবচিডি ভি দে ৰহী হে। মেনে জিনকো পুছা, সবকা বিজলী বিল জিৰো আ ৰহা হে, ইছ বাৰ তো লগৱা হি দেতা হু। জব বিজলী মুফ্ত মিলতি হে, তো লে কিউ নাহি ৰহে ভাই, আপ ভি লগৱা হি দো। PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা, জুড়নে কে লিয়ে ৰেজিষ্টাৰ কৰে PM সূৰ্য ঘৰ .gov.in।
3: क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर 14416 पर कॉल करें। कहीं से भी कभी भी 24 घंटे यह सुविधा उपलब्ध है। यहाँ आपकी बात सुनी जाती है, समझी जाती है और आपको सही दिशा दी जाती है। आप अकेले नहीं है, मदद बस एक कॉल दूर है।
2: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं मुनीश शर्मा। मुख्य समाचार। प्रधानमंत्री नरेंद्र मोदी ने विकसित भारत संकल्प के लिए 100 सप्ताह का नशा मुक्त युवा अभियान आरंभ किया। कहा, विकसित भारत के लिए युवाओं का शारीरिक रूप से स्वस्थ, मानसिक रूप से मजबूत और आत्मविश्वास से भरपूर होना आवश्यक। बिहार, गुजरात और मध्य प्रदेश में विधानसभा की 3 सीटों पर उपचुनाव के लिए मतगणना जारी। ब्रिक्स देशों के राष्ट्रीय सांख्यिकी कार्यालयों के प्रमुखों की बैठक आज से लखनऊ में शुरू। अमेरिका के राष्ट्रपति डोनाल्ड ट्रंप ने कहा, ईरान के साथ नए दौर की वार्ता आज। पाकिस्तान के खैबर पख्तूनख्वा में शांति रैली के दौरान आत्मघाती हमले में 14 लोग मारे गए और ग्लासगो राष्ट्रमंडल खेलों के समापन समारोह में अहमदाबाद को औपचारिक रूप से 2030 के राष्ट्रमंडल खेलों के अधिकार सौंपे गए। और अब समाचार विस्तार से। प्रधानमंत्री नरेंद्र मोदी ने कहा है कि भारत विकसित राष्ट्र बनने की ओर अग्रसर है और इसके लिए युवाओं का शारीरिक रूप से स्वस्थ, मानसिक रूप से मजबूत और आत्मविश्वास से भरपूर होना आवश्यक है। श्री मोदी ने कल नई दिल्ली में वर्चुअल माध्यम से विकसित भारत संकल्प के लिए नशा मुक्त युवा अभियान आरंभ किया। 100 सप्ताह के इस जन भागीदारी अभियान के दौरान देशभर में हर रविवार को साप्ताहिक गतिविधियां आयोजित की जाएंगी। प्रधानमंत्री ने कहा कि नशे की लत लोगों को लक्ष्य से भटका देती है।
4: नशा केवल शरीर को नुकसान नहीं पहुंचाता, नशा माँ की मुस्कान छीन लेता है, नशा पिता के सपनों को चूर चूर कर देता है। और जब परिवार में, समाज में ऐसा होता है और कहीं ना कहीं राष्ट्र की शक्ति भी कमजोर पड़ जाती है। और इसलिए हमें हर एक युवा को नशे के चुंगल में फंसने से बचाना है।
2: राष्ट्रपति द्रौपदी मुर्मू आज से 3 दिवसीय ओडिशा दौरे पर रहेंगी। इस दौरान वे कटक, भुवनेश्वर, ब्रह्मपुर और गंजम जिले के तप्तपानी में कई शैक्षिक, सांस्कृतिक और आधिकारिक कार्यक्रमों में भाग लेंगी।
5: राष्ट्रपति द्रौपदी मुर्मू आज शाम को कटक के पास बनारा में जगत गुरु कृपालु विश्वविद्यालय का उद्घाटन करेंगी। कल राष्ट्रपति भुवनेश्वर से ब्रह्मपुर तक एक विशेष ट्रेन से यात्रा करेंगी और फिर सड़क मार्ग से गंजाम जिले के तप्तपानी जाएंगी, जहां वो मां कांधुनी देवी मंदिर और शिव मंदिर में पूजा अर्चना करेंगी। वो रात में गोलाबंधा स्थित आर्मी एयर डिफेंस कॉलेज में रुकेंगी। भुवनेश्वर और कटक में पुलिस की लगभग 40 प्लाटून तैनात करके सुरक्षा के व्यापक इंतजाम किए गए हैं। राष्ट्रपति की यात्रा के दौरान निर्धारित स्थलों के ऊपर नो फ्लाइंग जोन घोषित किया गया है। प्रकाश दास, आकाशवाणी समाचार, भुवनेश्वर।
2: बिहार, गुजरात और मध्य प्रदेश में विधानसभा की 3 सीटों पर उपचुनाव के लिए मतगणना शुरू हो गई है। पहले डाक मतपत्रों की गिनती की जा रही है, उसके बाद 8:30 बजे से इलेक्ट्रॉनिक वोटिंग मशीनों में दर्ज वोटों की गिनती शुरू होगी। बिहार के बांकीपुर, गुजरात के मंजलपुर और मध्य प्रदेश के दतिया विधानसभा क्षेत्र में 30 जुलाई को मतदान हुआ था। लोकसभा में आज सर्वोच्च न्यायालय, न्यायाधीशों की संख्या, संशोधन विधेयक 2026 पर चर्चा होने की संभावना है। केंद्रीय कानून और न्याय मंत्री अर्जुन राम मेघवाल इस विधेयक को पेश कर सकते हैं। वित्त मंत्री निर्मला सीतारामन बैंककार बही साक्ष्य विधेयक 2026 पेश कर सकती हैं। इसका उद्देश्य बैंकों के रिकॉर्ड से जुड़े सबूतों के लिए कानून बनाना और इसे आजकल के डिजिटल बैंकिंग तौर तरीकों के अनुरूप बनाना है। सांख्यिकी और कार्यक्रम कार्यान्वयन मंत्री राव इंद्रजीत सिंह भारतीय सांख्यिकी संस्थान विधेयक 2026 पेश करेंगे। वहीं राज्यसभा में आज सूक्ष्म, लघु और मध्यम उद्यम विकास संशोधन विधेयक 2026 पर चर्चा की संभावना है। ये समाचार आकाशवाणी से प्रसारित किए जा रहे हैं। ताजा समाचार जानने के लिए आप हमारे ऐप न्यूज ऑन AIR और @AIR न्यूज हिंदी को फॉलो कर सकते हैं।
4: एक प्रकार से पीएम जय अब गए।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 99.9 মিটাৰ 1035 কিলোহাৰ্টছ আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টছত আৰম্ভ কৰিছো আধুনিকীত অনুষ্ঠানটি। অনুষ্ঠানত প্ৰথমে শুনক উষা মংগেশকৰৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত সেয়া আছিল নিৰূপমা বৰুৱা, গীতৰ কথা শিল্পীৰ নিজা। আধুনিক গীত অনুষ্ঠানৰ শেষত এইবাৰ শুনক বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা নৱকান্ত বৰুৱাৰ।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও পাঁচখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত, বানত মৃত্যুৰ সংখ্যা 85লৈ বৃদ্ধি, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চাবুৱা আৰু লাহোৱাল সমষ্টিত খহনীয়া পৰিদৰ্শন, বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে আজি 15,000 টকা মুকলি, মুখ্য সচিব ৰবি কোটাৰ বান প্ৰভাৱিত এলেকাত দূৰসংযোগ সেৱাৰ পুনৰ উদ্ধাৰৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ পৰ্যালোচনা, ৰাজ্যত 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আৰম্ভ আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছৰ কালি সামৰণি, 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদকেৰে ভাৰত চতুৰ্থ স্থানত। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও পাঁচখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু ধেমাজি জিলাৰ 335খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত 1,36,203 জন লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,422 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। ৰাজ্যখনত

0: শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 85 হৈছেগৈ। বান পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে চাৰিদিনীয়া ভ্ৰমণসূচীৰে উজনি অসমলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ পৰা বানত ক্ষতিগ্ৰস্ত 75,000 পৰিয়ালৰ বাবে আৰ্থিক সাহায্যৰ প্ৰথম কিস্তি হিচাপে 15,000 টকা মুকলি কৰিব। পৰৱৰ্তী সময়ত এই পৰিয়ালসমূহক 10,000 টকাৰ দ্বিতীয়টো কিস্তি প্ৰদান কৰা হ'ব। আজিৰ অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকিব। ৰাজ্য চৰকাৰে অহা 9 আগষ্টৰ পৰা বানত ক্ষয় ক্ষতিৰ সম্পূৰ্ণ জৰীপ চলাব। জৰীপ সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ সংস্থাপনৰ বাবে পৰৱৰ্তী আৰ্থিক সাহায্য মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকী আজি বান পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে শিৱসাগৰলৈ যাব। এই সন্দৰ্ভত সবিশেষ জনাইছে জিলাখনৰ পৰা আমাৰ সংবাদদাতা মুজাহিদ আলীয়ে।
1: শিৱসাগৰ জিলাৰ বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ জিলা ভ্ৰমণ কৰিব। পুৱা চন্তক বাগান হেলিপেডত উপস্থিত হোৱাৰ পিছতে তেওঁ নেপালী খুঁটি, সুন্দৰ পুখুৰী, দুৱৰা গাঁও, চুমনি গাঁও আদি বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰিব। বানৰ ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে সাহায্য আৰু পুনৰ সংস্থাপন ব্যৱস্থাৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে 4 আগষ্টত মুখ্যমন্ত্ৰী শৰ্মাই শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ বিভিন্ন বান সাহায্য শিবিৰ আৰু ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিব।
0: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি ডিব্ৰুগড় জিলাৰ চাবুৱা আৰু লাহোৱাল সমষ্টিৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি ব্ৰহ্মপুত্ৰ খহনীয়া পৰিদৰ্শন কৰে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে বিভিন্ন পৰ্যায়ত কাম কৰি আছে। এই ক্ষেত্ৰত IIT অধ্যাপক বিশেষজ্ঞৰ সৈতে আলোচনা কৰি পৰিকল্পনা যুগুত কৰা হ'ব বুলি তেওঁ কয়। খহনীয়া ৰোধৰ বাবে ইতিমধ্যে 90 কোটি টকাৰ এখন আঁচনি যুগুত কৰা হৈছে বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। তেওঁ লগতে দধিয়াৰ 370টা পৰিয়ালক পুনৰ সংস্থাপনৰ আশ্বাস দিয়ে।
2: চাবুৱা সমষ্টি, বিশেষকৈ আমাৰ উৰা বিঞ্জান, ৰমৰীয়া বা আমাৰ বালিজান, এই গোটেই ছেক্টৰটোত যিখিনি গৰা খহনীয়াৰ সমস্যা হৈ আছে তাক মই আজি পৰ্যবেক্ষণ কৰিলোঁ। ডিপাৰ্টমেণ্টে স্তৰে স্তৰে কিছু কাম কৰি গৈ আছে, কিন্তু সামগ্ৰিকভাৱে গোটেই কামখিনি নহ'লে ক'ৰবাত নহয় ক'ৰবাত ক্ষতি কৰি থাকিব। 2 এদিনতে মই গুৱাহাটীত IIT প্ৰফেচাৰসকলক লৈ মিটিং এখনো কৰিম আৰু কেনেকৈ এই জেগাখিনি আমি প্ৰটেকশ্যন কৰিব পাৰোঁ তাৰ বাবে আমি চেষ্টা চলাম। ইতিমধ্যে ডিপাৰ্টমেণ্টে প্ৰায় 90 কোটি টকাৰ এখন আঁচনি প্ৰস্তুত কৰিছে। মই চাওঁ ক'ৰ পৰা কেনেকৈ সেই পুঁজিখিনি আমি দিব পাৰোঁ আৰু এইবাৰ যাতে যিটো পৰিস্থিতি হৈছে সেই পৰিস্থিতিটো যাতে অহাবাৰ নহয় তাৰ কাৰণে আমি যিমান পাৰোঁ সিমান নিশ্চিতভাৱে আমি প্ৰচেষ্টা চলাম।
0: উজনি অসমত হোৱা বান পৰিস্থিতিৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা দলে উজনি অসমৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ক্ষয় ক্ষতিৰ বুজ লৈছে। দলটোৱে পৰিদৰ্শনকালত বানৰ ফলত ক্ষতি হোৱা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মূল্যায়ন কৰে। কৃষি বিভাগে বান ক্ষতিগ্ৰস্ত জিলাসমূহত ধানৰ বীজ ৰোপণ, কঠীয়া প্ৰদানকে ধৰি বিভিন্ন ব্যৱস্থা অব্যাহত ৰাখিছে। ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাই কালি বান প্ৰভাৱিত এলেকাসমূহত দূৰসংযোগ সেৱা পুনৰ উদ্ধাৰৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰে। দূৰসংযোগ বিভাগৰ বিষয়াসকলৰ সৈতে হোৱা আলোচনাত তেওঁ যোগাযোগৰ আন্তঃগাঁথনি শক্তিশালী কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। BSNLৰ মুখ্য মহাপ্ৰবন্ধক বিনীত ছাক্সেনাৰ সৈতে হোৱা এখন বৈঠকৰ অন্তত মুখ্য সচিবগৰাকীয়ে কয় যে সাহায্য, উদ্ধাৰ আৰু পুনৰ সংস্থাপন অভিযান ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য দূৰসংযোগ নেটৱৰ্কৰ অতীৱ প্ৰয়োজন। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তা শ্ৰীকোটাই পৰ্যালোচনা বৈঠকৰ বিষয়ে অৱগত কৰে। বান প্ৰভাৱিত এলেকাসমূহত দূৰসংযোগ ব্যৱস্থা অব্যাহত ৰখাটো নিশ্চিত কৰাৰ বাবে প্ৰযুক্তিগত সম্পদসমূহৰ দ্ৰুত ব্যৱহাৰ আৰু সংস্থাসমূহৰ মাজত ঘনিষ্ঠ সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। ৰাজ্যৰ বান বিধবস্ত অঞ্চলসমূহৰ শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা সমস্যাকে ধৰি তেওঁলোকৰ শৈক্ষিক জীৱন বাধাগ্ৰস্ত নোহোৱাটো সুনিশ্চিত কৰাৰ হকে বিভিন্ন বিষয় আলোচনা কৰাৰ উদ্দেশ্যে কালি ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন নিগমৰ কাৰ্যালয়ত এখন পৰ্যালোচনামূলক বৈঠক অনুষ্ঠিত হয়। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে এই কথা সদৰি কৰি কয় যে ৰাজ্যৰ বান প্ৰভাৱিত জিলাসমূহৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ বাবে অতিৰিক্ত কিতাপপত্ৰ শীঘ্ৰেই ছপা কৰি উলিওৱাৰ ব্যৱস্থা কৰা হৈছে। বান প্ৰভাৱিত অঞ্চলৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক জীৱনত কোনো বাধা আহি নপৰাটো সুনিশ্চিত কৰাত চৰকাৰে অগ্ৰাধিকাৰ দিয়া বুলি তেওঁ প্ৰকাশ কৰে। ৰাজ্যত 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা কালি আৰম্ভ হৈছে। জনসাধাৰণে sc.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰি পৰিয়ালৰ লগতে অন্যান্য তথ্যসমূহ দাখিল কৰিব পাৰিব। প্ৰতিদিনে পুৱা ৬ বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই

0: নকৰিব পৰা যায়। তেওঁলোকে জিলাবাসীক নিৰ্ভুলভাৱে এই কাম কৰিবলৈ আহ্বান জনায়। গোৱালপাৰা জিলাতো এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। জিলা আয়ুক্ত প্ৰদীপ টিমুঙে কালি স্বগণনা সম্পূৰ্ণ কৰি এই ব্যৱস্থা দ্ৰুত, স্বচ্ছ আৰু সহজ বুলি জানিবলৈ দিয়ে। ইপিনে জিলাখনত 2027 বৰ্ষৰ লোকপিয়লৰ গৃহ তালিকাকৰণ আৰু জনগণনা নিয়াৰিকৈ কৰাৰ বাবে গণনাকাৰীসকলক প্ৰশিক্ষণ দি থকা হৈছে। বৰপেটা জিলাত স্বগণনাৰ বিষয়ে জনাইছে জিলাখনৰ পৰা আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
1: কালিৰ পৰা সমগ্ৰ দেশজুৰি আৰম্ভ হোৱা 2027 বৰ্ষৰ লোকগণনা বৰপেটা জিলাতো আৰম্ভ হৈছে। কালিৰ পৰা স্বগণনা যিহেতু আৰম্ভ হৈছে আৰু কালি প্ৰথম দিনতে বৰপেটা জিলাখনৰ কেইবাজনো লোকে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। আজিৰ পৰা বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বিশেষকৈ ৰাইজৰ মাজত সচেতনতা বৃদ্ধি, লোকপিয়লৰ প্ৰতি ৰাইজৰ প্ৰতি আগ্ৰহ বৃদ্ধি আদিৰ বাবে বিভিন্ন ধৰণৰ প্ৰচাৰমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইয়াৰ ভিতৰত চেল্ফি পইণ্ট থাকিব, বিশেষ বাহনৰ জৰিয়তে গাঁৱে গাঁৱে বা বিভিন্ন অঞ্চলে অঞ্চলে প্ৰচাৰ চলিব, এই ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তদুপৰি অহা 17 আগষ্টৰ পৰা যি ঘৰে ঘৰে লোকগণনা কৰা হ'ব তাৰ বাবে ইতিমধ্যে কেইবালানি বৈঠক বা পৰীক্ষণ বৰপেটা জিলাত অনুষ্ঠিত হৈছে আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হোৱা বুলি লোকগণনা বিভাগৰ পৰা জনোৱা হৈছে। ৰাইজৰ মাজত ইতিমধ্যে সজাগতা বহুখিনি বাঢ়িছে বুলিও লোকগণনা বিভাগৰ দলে জানিবলৈ দিয়ে।
0: ধুবুৰী জিলাতো লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা আৰম্ভ হৈছে। এই উপলক্ষে জিলা আয়ুক্ত দিবাকৰ নাথৰ অধ্যক্ষতাত কালি এখন সভা অনুষ্ঠিত হয়। শ্ৰীভূমি জিলাৰ আয়ুক্তই কালি ডিজিটেল স্বগণনা সফলভাৱে সম্পূৰ্ণ কৰে। তেওঁ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত এই প্ৰক্ৰিয়াৰ জৰিয়তে সকলোকে নিজৰ তথ্য দিবলৈ আহান জনায়। বিশ্বনাথ জিলাতো স্বগণনা প্ৰক্ৰিয়া কালি আৰম্ভ হয়। সাংসদ ৰঞ্জিত দত্ত, বিধায়ক উৎপল বৰা, পল্লৱলোচন দাস, মুনীন্দ্ৰ দাসৰ লগতে জিলাখনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে লোকপিয়লৰ স্বগণনাত অংশগ্ৰহণ কৰে। ৰাজ্যৰ তেল আৰু গেছ খণ্ডত কৰ্মৰত কৰ্মচাৰী আৰু শ্ৰমিক সংগঠনসমূহে অহা ছমাহলৈ ধৰ্মঘট বা কৰ্মবিৰতি ঘোষণা কৰিব নোৱাৰিব। কেন্দ্ৰীয় চৰকাৰে দেশৰ তেল আৰু প্ৰাকৃতিক গেছ খণ্ডক জনসাধাৰণৰ অত্যাৱশ্যকীয় সেৱা হিচাপে ঘোষণা কৰাৰ ফলত অসমৰ তেল উদ্যোগতো এই সিদ্ধান্ত সমানে প্ৰযোজ্য হ'ব। এই ঘোষণাৰ ফলত ৰাজ্যৰ তেল আৰু গেছ উৎপাদন, শোধন, পৰিবহণ আৰু বিতৰণৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহে আইনীভাৱে ধৰ্মঘট বা কৰ্মবিৰতিৰ পথ গ্ৰহণ কৰিব নোৱাৰিব। অসম দেশৰ অন্যতম তেল উৎপাদনকাৰী ৰাজ্য হোৱাৰ পৰিপ্ৰেক্ষিতত এই খণ্ডত উৎপাদন ব্যাহত হলে কেৱল ৰাজ্যখনেই নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ইন্ধন যোগান ব্যৱস্থাত প্ৰভাৱ পৰাৰ আশংকা থাকে। কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত অনুসৰি তেল আৰু গেছ খণ্ড দেশৰ অৰ্থনীতি, উদ্যোগ, পৰিবহণ, চিকিৎসা সেৱা আৰু বিদ্যুৎ উৎপাদনৰ বাবে এটা অত্যাৱশ্যকীয় খণ্ড। সেয়ে এই খণ্ডত সেৱা অব্যাহত ৰখাৰ স্বাৰ্থত ইয়াক জনসাধাৰণৰ অত্যাৱশ্যকীয় সেৱা হিচাপে ঘোষণা কৰা হৈছে। এই সময়ছোৱাত কোনো দাবী উত্থাপন কৰিবলগীয়া থাকিলে সেয়া আলোচনাৰ জৰিয়তে সমাধানৰ চেষ্টা কৰিব লাগিব বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱলোচন দাসৰ উদ্যোগত সমষ্টিটোৰ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলৰ শৈক্ষিক উত্তৰণৰ লক্ষ্যৰে আয়োজন কৰা দীক্ষা শীৰ্ষক কাৰ্যসূচী শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি উদ্বোধন কৰে। ডাঃ পেগুৱে এই কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যুৱক যুৱতীসকলক প্ৰস্তুত কৰি তোলা হ'ব বুলি উল্লেখ কৰে। তেওঁ লগতে ইয়াৰ জৰিয়তে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাকে ধৰি অন্যান্য চৰকাৰী চাকৰিৰ বাবেও অনলাইন মাধ্যমৰ জৰিয়তে যুৱক যুৱতীসকলক প্ৰস্তুত কৰি তোলা হ'ব বুলি প্ৰকাশ কৰে। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে অহা 10 আগষ্টৰ পৰা ৰাজ্যজুৰি জেলভৰ কাৰ্যসূচী গ্ৰহণ কৰিব। পাঠশালাত কালি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ এখন গুৰুত্বপূৰ্ণ কৰ্মী সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ অনাদায় মাননি, পোষণ উদগনিমূলক ধনৰাশি, বকেয়া মাননি, অত্যাধিক কামৰ বোজা হ্ৰাস, কল্যাণমূলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন জটিলতা আদি সম্পৰ্কে সভাত উদ্বেগ প্ৰকাশ কৰা হয়। চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে এই দাবীসমূহ পূৰণৰ লক্ষ্যৰে ৰাজ্যজুৰি গ্ৰহণ কৰিবলগীয়া আন্দোলনৰ কাৰ্যসূচী সম্পৰ্কেও সভাত আলোচনা কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাই সভাত অংশগ্ৰহণ কৰি তেওঁলোকৰ দীৰ্ঘদিনীয়া বিভিন্ন সমস্যা সম্পৰ্কে মতামত আগবঢ়ায়। ওদালগুৰি জিলাৰ ওৰাং আৰক্ষীয়ে কালি নিশা ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত তালাচী অভিযান চলাই 90.1 গ্ৰাম হেৰইন জব্দ কৰে। আৰক্ষীয়ে দুগৰাকী মহিলা সৰবৰাহকাৰীক এই সংক্ৰান্তত গ্ৰেপ্তাৰ কৰিছে। ধৃত মহিলা দুগৰাকী বোকাজানৰ ৰিম্পা হাজৰিকা আৰু বকুৰ অঞ্জু বিবি বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে। এঘাৰ দিন বিভিন্ন শিতানত তুমুল প্ৰতিদ্বন্দ্বিতাৰ পাছত গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছৰ কালি সামৰণি পৰে। চাৰ্লছ তৃতীয়ক প্ৰতিনিধিত্ব কৰা প্ৰিন্স এডৱাৰ্ড ডিউক অৱ এডিনবাৰ্গে আনুষ্ঠানিকভাৱে এই প্ৰতিযোগিতাৰ অন্ত পৰা বুলি ঘোষণা কৰে। প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত ভাৰতক পতাকা আৰু বেটন

0: অৰ্পণ কৰা হয়। উল্লেখযোগ্য যে 2030 চনৰ কমনৱেলথ গেমছ আহমেদাবাদত অনুষ্ঠিত হ'ব। ভাৰতে এইবাৰ কমনৱেলথ গেমছত 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদক জয়েৰে চতুৰ্থ স্থানত থাকে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া ৰূপজ্যোতি বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ আহক।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ৰ খহনীয়াগ্ৰস্ত অঞ্চল ভ্ৰমণ, গ্লাছগোৰ ৰূপৰ পদক, লাভলিনাৰ বানপীড়িতসকললৈ উৎসৰ্গা, বান প্ৰভাৱিত অঞ্চলত প্লাষ্টিক আৱৰ্জনাৰ ভয়াৱহ প্ৰদূষণৰ বাতৰিক প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। দৈনিক জনমভূমি কাকতে জাজিৰ গজলাসত্ৰত সাঁচিপাতৰ পুথি নষ্ট হোৱাৰ বাতৰিটো 250খন সাঁচিপতীয়া পুথি নষ্ট শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। লাভলিনা বৰগোহাঞিয়ে গ্লাছগো কমনৱেলথ গেমছত জয় কৰা ৰূপৰ পদক ৰাজ্যখনৰ বানপীড়িতলৈ উৎসৰ্গা কৰা বাতৰিটো কাকতখনে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে 600 মিলিয়ন মেট্ৰিক টন তেল গেছ উৎপাদনৰ লক্ষ্যৰে ভাৰতে সমুদ্ৰত তেল অন্বেষণ কৰাৰ বাতৰিটো অমৃতৰ সন্ধানত ভাৰতৰ সমুদ্ৰ মন্থন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিত স্থান দিছে। দৈনিক অসম কাকতে ৰাজ্যখনৰ বিভিন্ন নৈকাষৰীয়া অঞ্চলত বিশেষভাৱে কোনো খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নথকা বাতৰিটো বানৰ মাজতে ৰাজ্যত খহনীয়াৰ বিপদ ঘণ্টা শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। বান পৰিস্থিতিৰ বুজ ল'বলৈ প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে অসমীয়া প্ৰতিদিন কাকতে প্ৰধানমন্ত্ৰীয়ে নিচাযুক্ত যুৱ বিকশিত ভাৰত অভিযান মুকলি কৰাৰ এটা বাতৰিক প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ৰাজ্যখনত অভিলেখ সংখ্যক জি এছ টি সংগ্ৰহ কৰাৰ বাতৰিটোক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোকপিয়লৰ স্বগণনাত সকলো লোককে অংশগ্ৰহণ কৰিবলৈ আহান জনোৱাৰ বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে। আমাৰ অসম কাকতে বান প্ৰভাৱিত অঞ্চলত প্লাষ্টিক আৱৰ্জনাৰ ভয়াৱহ প্ৰদূষণৰ বাতৰিক প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ ৰূপজ্যোতি। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত। বানত মৃত্যুৰ সংখ্যা 85লৈ বৃদ্ধি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চাবুৱা আৰু লাহোৱাল সমষ্টিত খহনীয়া পৰিদৰ্শন। মুখ্য সচিব ৰবি কোটাৰ বান প্ৰভাৱিত এলেকাত দূৰসংযোগ সেৱা পুনৰ উদ্ধাৰৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ পৰ্যালোচনা। ৰাজ্যত 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আৰম্ভ। আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছৰ কালি সামৰণি। 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদকেৰে ভাৰত চতুৰ্থ স্থানত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 290.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। আৰম্ভ কৰিছো চিনেমা গীত অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমে শুনক নদী মাথুবয় ছবিখনৰ পৰা ৰূপম ভূঞা, তৰালী শৰ্মা, সুবাসনা দত্ত আৰু সৌৰভ মহন্ত কণ্ঠ এটি গীত। গীতৰ কথা ধৰ্মজ্যোতি বৰুৱাৰ।

অনুষ্ঠানত এইবাৰ শুনক ঝাৰখণ্ড ছবিৰ পৰা উদিত নাৰায়ণ, অলকা য়াগনিক আৰু কুমাৰ চন্দ্ৰ কণ্ঠই দি গীত। গীতৰ কথা সমীৰৰ, সংগীত নাদিম শ্ৰৱণৰ।

ৰূপালীধ অনুষ্ঠানৰ শেষত সেয়া আছিল বজৰংগী ফাইজান ছবিত জুবিন নটিয়াল, গীতৰ কথা নীলেশ মিশ্ৰৰ, সংগীত প্ৰীতমৰ, আৰু এই গীতেৰে সামৰিছো আজিৰ ৰূপালীধ অনুষ্ঠানটি।

রূপালি ঢং অনুষ্ঠানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। এতিয়া সময় পুৱা 9:45 কেইটিমান ছেকেণ্ড গৈছে। ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰথম অধিৱেশন। আমাৰ দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। নমস্কাৰ।